প্ৰগ্ৰামত আকৌ শুনি আহিব। প্ৰগ্ৰামত এতিয়া শুনি আহিব মাই ডিয়াৰ ফ্ৰেণ্ডছ, কাৰণ আৰ্জুন ফিল্ম ৰা কুমাৰ চানু আৰু আলকা ইয়াগনিক অৱস্থাই আৰু এইটো গীত ৰিকুৱেষ্ট কৰি কিনা লিখিছে আমি খানলাকাৰ ৰেগুলাৰ লিছনাৰ সুনীতা বসুমতাৰী ফ্ৰম পুকাজান। শুনি কিনা এনজয় কৰিবি মাই ডিয়াৰ ফ্ৰেণ্ডছ।